0: के अजराव दाल बिदाल पान्दान बायरे लायो जों थांलायनाय नरकनि हामजाकमा चिनि खादङ पान्दान जेंनानि बोखाक पान्दा बोखाक थांलायनायहाय दा ओंखाय बोसिखाङो थालांलाय चिनि नरकनि हामजाकमा चिनि खादङ पान्दान ओंखाय खोनालायनाय नरकनि खोनाथंजाकमानि रोजाबमुं बेबायदि जेंलायनाय दाबुकजों नरकनि हामजाकमा चिनि खादङ पान्दान
1: শ্রোতাবন্ধুরা শুনলেন ককবটক অনুষ্ঠানে এফএম উজ্জন্ত আগরতলা থেকে। অনুষ্ঠান শুনতে পাচ্ছেন আকাশবাণী বিলোনিয়া কেন্দ্র থেকে। একটু পরে শুনবেন বাংলায় সংবাদ কলকাতা কেন্দ্র থেকে। সংবাদ শেষে আবারও শুনতে পাবেন ককবটক অনুষ্ঠান এফএম উজ্জন্ত আগরতলা থেকে। তাহলে শুনুন বাংলায় সংবাদ কলকাতা কেন্দ্র থেকে।